এই গল্পৰ আমি এই শিক্ষা পাইলে যে শ্ৰোতা বন্ধু সেই সময়ৰে ভুল বুলি কহুতিবা বা অনুমেয় হুতবা পৰিস্থিতি যে গোটেই পৰিণামৰ ভিন্ন ৰূপ এণু আমি পৰিণামক দেখি ঘবৰিবা নাহি ধৈৰ্য ধৰিলে পৰা সাত সিন্ধু পাৰ হৈ এই তো সংসাৰৰে চলিবাৰ গোটেই সুন্দৰ মন্ত্ৰ এই সুবিচাৰ সৈতে কাৰ্যক্ৰমৰ শেষ গীত শুনন্তু সড়ক কথা চিত্রর এই গীতটি পাই কণ্ঠদান করছেন্তি অনুরাধা পড়ুয়াল এবং অভিজিৎ। গীত রচনা সুরেন্দ্র সাথী, সঙ্গীত নদীন শ্রবণ।